से की बोले फेली एके ओके যদি জগাই মাধাই কিছু মনে করো না যদি জগাই মাধাই।